0: আর ঋতি কাপুরকা বহু ফিল্ম মানে হিট হুয়া লেকিন এক তো ফিল্ম হ্যাঁ মানে বড়া দিল বালা উসকা গানা ভি বহুত আচ্ছা হ্যাঁ
1: বিলকুল বিলকুল
0: গান হ্যাঁ হ্যাঁ কিশোর লাল কা আর ডি বর্মন কা মিউজিক হ্যাঁ
1: জি
0: আর একটা গানা হ্যাঁ হম খেয়াল নেই আতা ও গানা বহুত হ্যাঁ
1: আচ্ছা
0: বহুত বড়িয়া বালা হ্যাঁ মানে আর কিছু নেই বলুঙ্গা মানে শুনে অব্দি কে ও গানা
1: जी जी बहुत बहुत धन्यवाद अरूप जी हमसे बात करने के लिए हमारे साथ साझा करने के लिए अपनी बातों को धन्यवाद
0: धन्यवाद
1: तो चलिए दोस्तों बातों और गीतों के सिलसिले को आगे बढ़ाते हुए अगले गीत की ओर रुख करते हैं